0: 빈만왕두 니아카 데 아바이 탐시바이구마세
1: 스마디니 게브레바 디팔리
0: 쇼프나 앙라디니니 호우보 그라우즈마케세 크나마네 파이바티 비데헤 디니라 자두코나자야카
1: 어 비디니 그라우 마마이 자야마다 자두 디팔리 호이 디팔리 함바가단 키세 라부낭네
0: ওই স্বপ্না আং খামিয়া কাঠিকা দে সঙ্গা মোখাম সামলাই সঙ্গিকাশে আং থানাং দৌ স্বপ্না
1: দে ঠিকা বহ দীপালী সঙ্গা ফাইফিন্দৌ
0: দে ফাইনাং আংকে জন্দৌ